0: Belki de hambay. Aw jine ta khuk no belai khana hambai phari ke ching a tai kaisha kok du gyasak mani bkhak thang lai na hello
1: hello aw bor ta khol dugra ni khol na khol to
0: bukhok belai khelam shog bukhok shadi
1: hambai bukhok ok ikang kobong na sukang khasing mo je o ja du kole jari ada bukhok kisu kumar boy kisu potini papa am suka je khana to khobong suk khitar man ma khai kok rong ta belai khani interest aw bukhok
0: aw apo khai belai khana bobo bono phureng ma hai bo bono phureng lai ma hai hai adi ba tui dul lai ma hai ta o bono sana thange kok khitare sikle suja suja no sama hai ekdom phureng mani tai tui dul mani aba hai ta hai adi ba ekdom kasang kasang aro mungsa pano kha hamyang nani joli nani grei hai ए हाय देबा हमजाक मा कुप्लुं खैतै दुल माने बेलाय केना हमबाय बेलाय केना हमबाय
1: आं खुब खनाव
0: आ बरक नेर जाउ बेलाय केना खना त सादि द ता बहुत जाउ न खना नाय
1: बबक खने दुखुब द उस आं खाय त संगीतानि गानन खनासिनु
0: संजिता
1: जतम गानन खनालि या इ इखना लामा करै हिमन न ता Abo angkat karena kawang nai, kuya nona nado. Jadi ani, sama kali kami jalan ni antara susir, baru bukung lepas si baca. Jadi abu bridges, jadi macam awak cuci. Jadi ani mama bayi mami sa, doi jalan ni. Jadi tuh, pilih babu bono kai kata.
0: Ah.
1: Abu cuma bukung.
0: Belai ke hambaya kon?
1: Okan angkat.
0: কক পাইসেন তানি রেজাখা তামজন পাইথাক সানা নাই তোমানি ককরে ফারিকে চেন খালায় নে রেজাব মু বেলাখানে খা ততক চিনি তাকু ব্রিজের খানামু সংজাক মানে তাই আনো ইয়া ফারমানি ফারি চেন খালায় নে হজরাব খা ততক রেজাব মু

ভাৰতীয় জৰাও নাই নেলে ন তাৰ পিছত আনি ককবৰক নিউজ হেডলাইনছ ৰক মন্ত্ৰীপক্ষৰক নৰেন্দ্ৰ মোদী তিনি ভিডিঅ' কনফাৰেন্স নি চেপ বাই সেৱা সংকল্প অভিযানী বিশিং বাদৰগনি চিমি বাৰাণসী জৰা সেৱা যাত্ৰা মানজাক নাই ৰক বাই ককলাম চালায়ানে ৰাষ্ট্ৰপক্ষৰক দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপক্ষৰক ইয়াকচু চি পি ৰাধা কৃষ্ণন মন্ত্ৰীপক্ষৰক নৰেন্দ্ৰ মোদী এছিয়া গেমছ নৈ চাই নৈচিতগ ঐশুৰ বুঢ়ীৰকনি ডক চিকেজি সান্দা বেদেগ ৰূপাই ৰূপাই ইয়াকমো মান মাবাই ঋষিবীণা দেৱী নৌৰেমন খা কাহাম ইয়াফাৰকা মন্ত্ৰীপক্ষৰক নৰেন্দ্ৰ মোদী অ তালনি নৈচি স্নি শালমাৰী ক